0: আজকের কিছু বিশেষ অনুষ্ঠান সম্পর্কে আপনাদেরকে আবারও জানিয়ে দিচ্ছি। রবীন্দ্রসঙ্গীতের শিল্পী মহাশ্বেতা বন্দ্যোপাধ্যায় সকাল 7:40 ও দুপুর 1টায়, সকাল 8:40 নজরুলগীতির শিল্পী কুমারেশ সাহা, বাংলা ছবির গান সকাল 8:50 ও বেলা 12:30, শাস্ত্রীয় সঙ্গীতের অনুষ্ঠানে সকাল 9টায় পণ্ডিত পিনাকী প্রসাদ মুখোপাধ্যায়ের কণ্ঠে শুনবেন খেয়াল, সকাল 9:30 শাস্ত্রীয় যন্ত্রসঙ্গীতের অনুষ্ঠানে ব্রিজ নারায়ণের শরৎবাদন শুনবেন, প্রবীণ নাগরিকদের জন্য প্রচারিত অনুষ্ঠান নানা রঙের দিন বেলা 10টায়, হিন্দি ছবির গান শুনতে পাবেন সকাল 10:30 বেলা 12টায় ও রাত 7:15, বেলা 11টায় শিশুদের জন্য প্রচারিত অনুষ্ঠান শিশু মেলা, বেলা 11:30 আমার কথা অনুষ্ঠানে নিজের কথা বলবেন পম্পাদেব, এর অব্যবহিত পরেই লোকগীতি শুনবেন শেলি অর্জুন ও সপ্তা মালাকারের পরিবেশনায়, দুপুর 1:15 আধুনিক গানের শিল্পী মোহাম্মদ রফি, দুপুর 1:40 প্রচারিত হবে নাটক লালমোহনের সংসার, লঘুযন্ত্র সঙ্গীতের অনুষ্ঠানে দুপুর 2:45 নির্মল দাসের দোতারা বাদন শুনবেন, মণিপুরী অনুষ্ঠান বিকেল 5:05, বিকেল 5:35 ডিমাসা অনুষ্ঠান, সন্ধ্যে 6:15 দুটি পাতা একটি কুড়ি, সন্ধ্যে 6:45 চাষ আবাদের কথা, লন্ডনে আয়োজিত আইসিসি টি-20 মহিলা বিশ্বকাপের অস্ট্রেলিয়া বনাম ইংল্যান্ডের খেলার ধারা বিবরণী শুনবেন রাত 7:30 থেকে খেলার সমাপ্তি পর্যন্ত। আজকের অনুষ্ঠান পরিচিতি শুনলেন আকাশবাণী শিলচর, এখন দিল্লি কেন্দ্র থেকে প্রচারিত
1: আকাশবাণী সম্প্রতি বার্তাঃ শ্রুয়ন্তাম, প্রবাচকঃ যতীন শর্মা। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः गुजरातस्य सानन्दक्षेत्रे सीजी सेमी संस्थायाः अत्याधुनिकस्य ओसेट सेमीकण्डक्टर संयन्त्रस्य उद्घाटनं कृतम्। अत्रावसरे जनसभां सम्बोधयन् प्रधानमन्त्रिणा प्रतिपादितं यत् अयं विकासः भारतस्य प्रगाढ इलेक्ट्रॉनिक्स क्रान्तेः आगामी चरणमस्ति, येन देशः पूर्वमेव विश्वस्य द्वितीयः बृहत्तमः दूरभाष निर्मातृत्वेन समेधितः। सः दृढविश्वासं प्रकटितवान् यत् सानन्दक्षेत्रं वैश्विक सेमीकण्डक्टर केन्द्रत्वेन समेधिष्यते।
2: आज का ये कार्यक्रम इस बात का प्रमाण है कि भारत जो ठान लेता है वो करके दिखाता है। 5 साल पहले भारत ने संकल्प लिया था कि देश को सेमी कंडक्टर हब बनाएंगे, हम डिजाइन इन इंडिया मेक इन इंडिया के मंत्र को लेकर आगे बढ़े और आज देश के तीसरे सेमीकंडक्टर प्लांट में भी चीप पैकेजिंग का कमर्शियल प्रोडक्शन शुरू हो रहा है।
1: तेन गदितं यत् सानन्दं प्रतिवर्षं 20 कोटि चिप्स निर्माणार्थं सज्जमस्ति, तेन 500 कोटि परिमितस्य लक्ष्य निर्धारणार्थं शुभाशयाः अपि प्रकटिताः। अत्रावसरे केन्द्रीय मन्त्रिणा अश्विनी वैष्णवेन घोषितं यत् 26,000+ यावत् भारते 5 सेमीकण्डक्टर संयन्त्राणि पूर्णतः क्रियाशीलानि भविष्यन्ति। प्रधानमन्त्रिणा जोधपुर विमानपत्तने नूतनस्य टर्मिनल भवनस्यापि उद्घाटनं कृतम्। तदनन्तरं सः बालोत्तरा मण्डलस्य पचपदरा क्षेत्रे देशस्य अत्याधुनिकं ग्रीनफील्ड रिफाइनरी सह पेट्रोकेमिकल कॉम्प्लेक्स इत्येतत् राष्ट्राय समर्पितवान्। अत्रान्तरे तेन जयपुर मेट्रो द्वितीय चरणस्य शिलान्यासोऽपि कृतः। अवसरेऽस्मिन् प्रधानमन्त्रिणा प्रोक्तं यत् पश्चिम एशिया क्षेत्रस्य संघर्षेण 21वीं शताब्द्याः शताब्द्याः महत्तमः ऊर्जा संकटः समुत्पन्नः, किन्तु भारतेन समयोचित निर्णयैः कूटनीत्या च एषः कालः सम्मुखीकृतः।
2: भारत ने हर स्तर पर सही फैसले लिए, संकट का समय रहते सटीक आकलन किया, प्रभावी रणनीति बनाई, भारत के संसाधनों का संतुलित प्रयोग किया, भारत की डिप्लोमेटिक पावर का सकारात्मक इस्तेमाल किया,